0: ཁྱི དང ར སླ ར སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ སྲ ਉਰਗੀ ਦਾ ਲੀਟਵਾਂ ਦੇ ਥੋ ਲੈਨ ਥੋ ਚੇ ਤਾਰ ਤੇ ਸਟੇਮ ਦੀ ਕੇ ਸ਼ਰਗੰ ਬੁਜੂਈ ਨਗ ਜੂ ਟਵਾਰ ਨਵੰ ਦੇ ਲੈਨ ਥੋ ਸੋਨਾ ਸ਼ਰਗੰ ਤੋਂ ਰਾ ਟਵਾ ਜੇ ਲੈਨ ਥੋ ਸੋਨਾ ਸ਼ਰਗੰ ਅੰਗ ਨਿਵਾ ਟਵਾ ਖਸਮਾ ਲੈਨ ਥੋ ਸੋਨਾ ਸ਼ਰਗੰ ਸੰਬਾ ਜੀ ਯੋ なでるんぐれんつんでがそうすんくいじゃらんがちゃんばんでつげずがらんそのぐしんぐでるんぐれんつんでながちょっぽくちくかかぷまとねりんたじまりなしゅねぐちょでるんぐれんつんでひけんまぺよのぐかぷすちゃんぐちょっぽんでぐくぐでるんぐれんつんでなにちゃわんでちゃったらんでぶくんでしきにゃやしゅねぐちょっぽんだがかぷねりんじゅいやどぼちでもいな
1: ごとばでもいな。でもいんとぽてんぐれんせながしとのガスしてともぐしれんせんでぐんどるんたらあらんにんさんじょるがんどりずぎな。あれな、たかずんごファンツイや。あれ、たかずんごファンツてらんやんちるれんせながしとのガスしご。おかてて。たにじょんだな、とわずがんがこぶじゃおちれりにんにょんご。
0: 야, 도무 캐진다고.
1: 야.
0: 아, 흩단 너그너그 캡티 삼자 득지진 제클.
1: 쳐부리?
0: 흩단 너그 캡티 삼자 득지진. 흩단 너그너그 캡티 삼자 득지진.
1: 도둑도다 무시해. 도둑도다 고마워. 무시해.
0: 무시가?
1: 어.
0: 야, 지난이 저 양치를 캐진다고. Lucky Huawu Kirsting Chickles Lucky Huawu Kirsting Rango Huawu Kirsting
1: Rango Huawu Kirsting Vinato Chagreda to Car
0: Yachat Ginger
1: To Lapse Mara
0: Ara
1: Lapse Mana Machine Go
0: Ari, the Lapse Go
1: Oh,
0: yeah. Lapse Ya chowa tongo mo ndrisong cha tse tong ya chowa nyo mo nyung go
1: ya
0: chowa ga nyo mo she tsu ga ko ga khe ga te go
1: ya
0: she tsu na ga nyang a chul se ga na ga she tsu cha ga
1: ga ta na ga nyang a ta ga ra
0: ga ra di
1: na ga nyang a khang se ga di
0: khang re na ga nyang a khang ra di na ga wa ga she sa cha ga gong a
1: kar kuma go she ta ta she ka she win ba
0: she na lokwa lokwa ge she sa
1: lokwa ge she sa she kin ka gi
0: she are ngo ge she sa
1: ogo
0: ogo are are ta ndi she sa ge kur she no yang ha chang ji ko o
1: ya ya
0: three na na ga ma ya ya to ak sam ba mo nyung go
1: Ya.
0: Jawa samba mu zuko. Gergin tichinda da towa ge chitar.
1: Kar ta gergin ge tichin ta.
0: Ada towa ge chitar ya gergin tichin.
1: Ba
0: da go ge chichin ka di. Da go ge chichi re landam no hajang dik. Ya chwa khsamba mo nyungo chwa jo mo re la chwa jo mo nyungo chwa jo mo tungu sarwa gwani nu glu nam re da to ag chitar nam glu ga da to ag chitar tungu sarwa gwani nu glu
1: tungu sarwa gwani nu po chura yom ge tum ga zre ba ta ye chu ye da ma yom ka zre ta ma chi ga zre ye tum ga zre chi ko ta ni ma ta ta ba ko je tum ye ni khar gar man ka aji ye ni ti an ga zre ba ko man ka ka ra ta ta ma chi ga ba ka ra ga
0: chi tong gab ja
1: o je chi tong gab ja ga gab ja ga ko chi tong gab ja gab che kor ga ga Чэнда дэмбэ цэ нэхэх сэмэйна?
0: Дэмбэ нэхэх сэммар? Дэмбэ нэхэх сэм чангу Чунгу Гунчэнтэн цэгну гэ лу дар гу?
1: О, дэмэнди та за дэмбэ нэхэх сэмэра?
0: Мар.
1: Нэбэ та ядам ёнгэ та ёнгэ гэхчэнгэ та гуэта нэ гэта?
0: Gyatun tichin namre, gyatun tichin akhiga?
1: Gyatun tichin?
0: Gyatun tichin, gyatun tichin zinig zu lovcha ra ta lekhun ra ndi nang atir guga lo shik nang ata tangmaz gachiga gyatun tichin di da da tawa ga cite nang atir guga, ta akhiga? Gyatun tichin da chungo sara ghani nuk lo ndag da cire mo?
1: Otari ka, zuta
0: Adatawa gati